পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াই পৰিৱেশন কৰা বাঁহীবাদন শুনিলে। যন্ত্ৰ সংগীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও, এতিয়া সমাচাৰ সন্ধ্যা আৰু 9 বজাত নিউজ@9 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এইখিনিতে শ্ৰোতাসকলক জনাই থওঁ, কাইলৈ দিনৰ 10 বজাত প্ৰচাৰ কৰা হ'ব এখনি আলেখ্য ফাট বিহুৰ পম খেদি, ৰচনা ৰঞ্জিত গগৈৰ। কাইলৈ আলেখ্যখনিৰ প্ৰথম খণ্ডটি শুনিবলৈ পাব। এয়া আকাশবাণী নগাঁও। খন্তেক পিছতে নিশাৰ আঞ্চলিক বাতৰি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: ইশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। ৰাজ্যত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত কাইলৈ দিনৰ 10 বজাত বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু সহকাৰী পৰ্যবেক্ষক নায়াব সিং সাইনীৰ উপস্থিতিত বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। ইয়াৰ পাছত দিনৰ 11 বজাত একেটা স্থানত এন ডি এৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। বৈঠকত এন ডি এৰ বিধায়িনী দলৰ নেতা বাছনি কৰা হ'ব। পাছত এন ডি এৰ বিধায়িনী দলে দুপৰীয়া ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ বাবে দাবী জনাব। নতুন চৰকাৰে অহা 12 মে'ত আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিব। শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি এ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থকাৰ কথা। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা লোৱা হৈছে। কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত স্বপ্নীল পাল আৰু যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই আজি এখন সংবাদমেলত এই নিৰ্দেশনাসমূহ সদৰি কৰে। যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথী বৰাই যান বাহনৰ চলাচল নিয়ন্ত্ৰণৰ বিষয়ে এইদৰে কয়।
1: অলৰেডি আমি যিটো ৰুলছ এণ্ড ৰেগুলেশ্যন কৰিছোঁ সেইটো ৰাতিপুৱা 9টা বজাৰ পৰা দুপৰীয়া 2টা বজালৈকে। এই ক্ষেত্ৰত প্ৰথমটো হ'ব যিটো NH-27 আছে, সকলো ধৰণৰ ডাঙৰ গাড়ী, যিবিলাক মাল কঢ়িওৱা গাড়ী থাকে, বিশেষকৈ ট্ৰাক, ডাম্পাৰ, JCB, হাইড্ৰা, এই কোনো ধৰণৰ গাড়ীখিনি চলাচল আমি NH-27 আৰু NH-17 আমি হ'ব নিদিম।
0: গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত আজি অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত সদ্য সমাপ্ত নিৰ্বাচনত দলৰ বিপৰ্যয়ৰ কাৰণসমূহ চালি জাৰি চোৱা হয়। বৈঠকত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে 2029 চনৰ লোকসভা নিৰ্বাচনৰ বাবে এতিয়াৰে পৰা সাজু হ'বলৈ

0: সকলোকে আহ্বান জনায়। ৰাইজৰ সমস্যাসমূহ দাঙি ধৰা চৰকাৰৰ ভুল নীতিসমূহ আঙুলিয়াই দিয়াৰ ক্ষেত্ৰত দলৰ দায়িত্ব বাঢ়িল বুলি তেওঁ মন্তব্য কৰে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি কোষ্টাৰিকাৰ ৰাষ্ট্ৰপতি লৌৰা ফাৰ্ণাণ্ডেজ ডেলগাডোৰ শপতগ্ৰহণ অনুষ্ঠানত দেশৰ হৈ অংশগ্ৰহণ কৰে। শপতগ্ৰহণৰ পিছত পবিত্ৰ মাৰ্ঘেৰিটাই লৌৰা ফাৰ্ণাণ্ডেজক সাক্ষাৎ কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হৈ শুভেচ্ছা জ্ঞাপন কৰে। ভ্ৰমণকালত মন্ত্ৰীগৰাকী দেশখনৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। তেওঁ কোষ্টাৰিকাৰ পৰা হণ্ডুৰাছলৈ ৰাওনা হ'ব। তাত তেওঁ দেশখনৰ বিদেশ মন্ত্ৰীৰ সৈতে দ্বিপাক্ষিক সহযোগিতাৰ সামগ্ৰিক দিশ পৰ্যালোচনা কৰিব। আকাশবাণীৰ 90 বছৰ পূৰ্ণ হোৱা উপলক্ষে আকাশবাণী কোকৰাঝাৰ কেন্দ্ৰই কাইলৈ কোকৰাঝাৰ তাৰকাগৃহ প্ৰেক্ষাগৃহত লোকসংগীতৰ এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। কাইলৈ দিনৰ 11 বজাত আৰম্ভ হ'বলগীয়া এই অনুষ্ঠানত বাগৰুম্বা, বড়ো লোকগীত, গোৱালপৰীয়া লোকগীতকে ধৰি কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হ'ব। দিছপুৰ আৰক্ষীয়ে আজি গুৱাহাটীৰ খানাপাৰাত অভিযান চলাই আজিজুল আহমেদ নামৰ জালনোটৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অভিযুক্তজনৰ পৰা প্ৰায় 80,000 টকা মূল্যৰ জালনোট জব্দ কৰে। আছাম ৰাইফলছে দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ প্ৰাক্ষণত কালিৰে পৰা মণিপুৰৰ বিভিন্ন ঠাইত এলানি যোগ কাৰ্যসূচীৰ আয়োজন কৰিছে। এনে কাৰ্যসূচীৰ অংশ হিচাপে খুগাত আয়োজন কৰা যোগাভ্যাসৰ অনুষ্ঠানত চুৰাচানপুৰৰ 50 গৰাকী শিক্ষাৰ্থীয়ে অংশ লয়। ইপিনে থেংনৌপাল জিলাৰ খুডেংথাবিত আজি আয়োজন কৰা যোগ বিষয়ক সজাগতা অনুষ্ঠানত ওচৰৰ গাঁৱৰ মুঠ 26 গৰাকী বিদ্যাৰ্থীয়ে অংশ লয়। এই অনুষ্ঠানৰ জৰিয়তে স্থানীয় জনসাধাৰণক যোগাভ্যাস আৰু সুস্বাস্থ্যৰ উপকাৰিতাৰ বিষয়ে সজাগ কৰিবলৈ প্ৰয়াস কৰা হৈছে। মঙলদৈৰ অসম দক্ষতা বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ব্যৱস্থাপনা বিভাগৰ উদ্যোগত মঙলদৈ বাণিজ্য মহাবিদ্যালয়ত আজি ভাৰতৰ লজিষ্টিক খণ্ডত কেৰিয়াৰ সম্ভাৱনা শীৰ্ষক এখন সজাগতা সভা অনুষ্ঠিত হয়। ইকাৰ্ট লজিষ্টিক কোম্পানীৰ উত্তৰ পূৰ্বাঞ্চলৰ মহাপ্ৰবন্ধক পৰাগ কাশ্যপে এই কাৰ্যসূচীত ভাগ লৈ ভাৰতৰ লজিষ্টিক খণ্ডৰ ক্ৰমবৰ্ধমান পৰিসৰ, চাহিদা, প্ৰযুক্তিগত উত্তৰণ, লজিষ্টিক আৰু যোগান শৃংখলা ব্যৱস্থাপনাৰ ক্ষেত্ৰত দক্ষ পেছাদাৰীৰ বৃদ্ধি পোৱা প্ৰয়োজনীয়তা আদি বিষয়ত আলোকপাত কৰা হয়। অনুষ্ঠানত অসম দক্ষতা বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ব্যৱস্থাপনা বিভাগৰ মুৰববী অধ্যাপিকা যুথিকা কোঁৱৰে ভাৰতৰ লজিষ্টিক খণ্ডৰ প্ৰয়োজন পূৰণৰ বাবে প্ৰায়োগিক ব্যৱস্থাপনা বিভাগে আগবঢ়োৱা পাঠ্যক্ৰমৰ ওপৰত আলোকপাত কৰে। তেওঁ লগতে শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰি কিদৰে ইয়াৰ বাবে আবেদন কৰিব পাৰিব সেই বিষয়ে বিস্তৃতভাৱে ব্যাখ্যা কৰে। মঙলদৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ ৰুণুমণি লহকৰ দাসেও অনুষ্ঠানত ভাষণ দিয়ে। এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ লয়। চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী শান্তিপুৰ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰাম বাহাদুৰ ছেত্ৰীৰ কালি সন্ধিয়া হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 66 বছৰ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: এফএম বেণ্ডৰ 102.7 MHz-ত এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আৰম্ভণিতে শুনাবলৈ লৈছো উস্তাদ বৰে গোলাম আলী খাই পৰিৱেশন কৰা দেশ ৰাগৰ খেয়াল।

ওস্তাদ বড়ে গুলাম আলী খাঁর কণ্ঠত দেশ ৰাগৰ খেয়াল শুনিলে। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এইবাৰ আগবঢ়াইছো ইউ শ্ৰীনিবাসে পৰিৱেশন কৰা মেণ্ডোলিন বাদন।

ইউ শ্ৰীনিবাসে পৰিৱেশন কৰা মেণ্ডোলিন বাদন শুনিলে। শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। ষ্টুডিঅ'ৰ ঘড়ীত 10:00 বজাৰ লগে লগে আমাৰ আজিৰ অনুষ্ঠানৰ ইমানতে অন্ত পৰিল। পুনৰ আমাৰ কেন্দ্ৰৰ অনুষ্ঠান শুনিবলৈ পাব কাইলৈ পুৱা 5:53 পৰা এই একে বেণ্ডতে। আজিৰ অনুষ্ঠান প্ৰচাৰত ডিউটি ৰুমৰ পৰা সহায় কৰিলে কাবেৰী তালুকদাৰে আৰু নিয়ন্ত্ৰণ কক্ষৰ পৰা সহায় কৰিলে বিবেক যাদৱে। আজিৰ অনুষ্ঠান ইমানতে সামৰি ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নিবেদিতা গায়নে বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।